0: अर्जुन दाइदी जीवन न सब समय न सच्च सत्यता काइखान माने उइ चलिदी आ आबो खै चलि खांखै न नि संसार सब समय सत्य पथे तो नि सत्य बाई तोंगी कुबई बाई तोंगी कुबई बाई तोंगी तार परे बुइनी नक्षत्र तक तक आबो बाई ने ताखा तोंगी जिनि जे रबे तोंग माने साधारण बाबे तोंगी आबो बाई ने सम्राट आबोरों बुइनसै नायथक आबोनसै बुइनसै तोंथक जेदे कामुं सुमुं कानमानि आबोन निनि राजा बादशाहनि पोसाक अन्तै वान सुमुं तैने चलिखा हांगाय माने बरं निथानि हयतो बरि मकल निथानि हयतो बुइ दारा ज्ञानि गुनि दारा अन्तै खे चलिने बरं के बरखे काम नुवान सुमै आ दारा ओ अहंकार बरं हांगाय किसा नन उंकलग सनाइका को काय उंकलग ब सम बेया नि कुन उंग्या ब तम सात आयावन कुन बेकाया कारण आनि जे क्षमता अनुसार आं सरि नाकलाय आबनो आं जत ता खुपे बुखुर न होनाय बुइतम सा आबना आं बिचार खाइनन कुन गरा करे आनि बिचार बाय आं चलि नाय ओ उलि बर पदर पद सा आब रविंद्रनाथ ठाकुर कविता ओ सामने पासे लुखे किसु बोले नि बांगला कविता ओ উকলং বরক কত কিছু তো কিন্তু আং আনি যে চারিত্রিক আনি যে আত্মগঠন যে সচ্চরিত্র তুই যে কাহামতে আং যদি চলি থাকাই আবো নাং সম্রাট আবো নাং রাজা আবো নাং মানে আনি লাইফ কাজে বলি না সমালোচনা খাই না কাহাম সাধারণ ভাবে চলি দি সাধারণ অনেক মূল্য তঙ্গ আর সাধারণ বিশিং সপ্তঙ্গ আরো মিথ্যা করে অরিজিনাল বন অরিজিনাল জিনিস না তুই নিয়ে চলি দি আবু কোনো দুঃখ নাই ককরি আবু নন আমি কব নাই যারা খানাই তো নাই তাকে বুকুক বেলে বেলে হাম্বাই
1: আও বেলে খানে হাম্বাই তখন আও অবহাইন জরা ফিয়াবা জরা খসর এই ফেকা জরা খসর খান তেই বতঙ্ক জরা পাইথাক জরা ককলাম না তিনি সালাইনে ফুঙ্কহাম ফুঙ্কহাম ফুঙ্কহাম লামসগো চিন্তিনি লামসগো তখনও চিন্তিনি পান্দা
2: সিম্পল
1: লাইফ নতি কলাম সালাই তিনি তামিঙ্গাই তাবনে অজরাবো বেলেখিন তাকু আনি খরং খানাই দাদা হ্যালো
2: আবতো কংকাই বরং নি লাংমাবো তিনি ফাক মান কাহাম করুন টংকা হিতাই ও যে তিনি লাগজারিয়াস কি টংনানি আবো দেশপন টংই টং দিন নি ফাক নসে কাহাম না নাংরা নাই ফুল যেটা আজি তিনি বড় রক টংই থং মানে সিম্পল লাইফ মান যে সৃষ্টি ও টংই থং নাই রক আপ্রব তিনি বড় রং নি নক ফুক রক স্বর্ণ বেড়ানো গাড়ি নক আবহের কানমাবো দুটি বরক জাগই তাক যাক পুলি সামি তাক যাক পুলি তুমাই তাই আবো তাবুনি হাই কানমুং সুমুং তমুং বেবা আবো হাই বিরক তাবো হাই সালাই যাবি থাকা নিনি আমরক সালাই তমুং সালাই
1: আবো বুঝতে বারা আঙানি
2: আবার ফেরত থাকলে থাকলে যাতে ইংলিশ থাকবো